0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, চাপৰৰ তাপবিদ্যুৎ প্ৰকল্প উত্তৰ পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ দেশৰ বাবে এটা শক্তিশালী বাৰ্তা বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক আৱিৰ্ভাৱ তিথি উপলক্ষে ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন নিকা আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনৰ প্ৰস্তুতি অব্যাহত। লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয় শিক্ষা বিভাগৰ পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত শিক্ষকৰ বদলিত অনুমোদন আৰু এছিয়ান গেমছত বৰ্তমানলৈ ভাৰতৰ 2টা ৰূপৰ পদক অৰ্জন। মিক্স সমৰ কলাৰ ছেমি ফাইনেলত আজি সুচিকা তাৰিৱাল ছিংগাপুৰৰ প্ৰতিদ্বন্দ্বীৰ মুখামুখি। ৰাজ্যৰ বৰ্ধিত শক্তি চাহিদা পূৰণৰ লগতে উদ্যোগ আৰু বিনিয়োগৰ বাবে নিৰ্ভৰযোগ্য বিদ্যুৎ যোগান নিশ্চিত কৰাৰ দিশে ৰাজ্যখন আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে। ধুবুৰী জিলাৰ চাপৰত কালি 3200 মেগাৱাট শক্তিসম্পন্ন তাপবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আত্মনিৰ্ভৰ অসম গঢ়াৰ দিশৰ পৰা এই দিনটো ইতিহাসৰ পৃষ্ঠাত সোণালী আখৰেৰে লিখা থাকিব। 48,000 কোটি টকা ব্যয় সাপেক্ষ এই বৃহৎ প্ৰকল্পটো ৰাজ্যৰ শক্তিখণ্ডৰ বিকাশৰ ক্ষেত্ৰত এটা ঐতিহাসিক পদক্ষেপ বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে অসম অতি ক্ষীপ্ৰতাৰে উত্তৰ পূবৰ শক্তিখণ্ডৰ প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি উঠিছে আৰু কেইবাটাও বৃহৎ শক্তি প্ৰকল্পৰ কাম চলি আছে। এই তাপবিদ্যুৎ প্ৰকল্পটোৱে এডভান্টেজ আছাম বিনিয়োগ সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ সফলতাক প্ৰতিফলিত কৰা বুলিও তেওঁ প্ৰকাশ কৰে। ডঃ শৰ্মাই লগতে চাপৰৰ তাপবিদ্যুৎ প্ৰকল্প কেৱল অসম বা উত্তৰ পূৰ্বাঞ্চলৰে নহয় বৰঞ্চ সমগ্ৰ দেশৰ বাবে এটা শক্তিশালী বাৰ্তা বুলি মন্তব্য কৰে।
1: চাপৰৰ এই ভূমিত স্থাপন কৰা তাপবিদ্যুৎ প্ৰকল্পৰ শিলান্যাসে অসমৰ শক্তি খণ্ডত এক নতুন অধ্যায়ৰ সূচনা কৰিছে। উত্তৰ পূব ভাৰতৰ ভিতৰতে আটাইতকৈ বৃহৎ এই তাপবিদ্যুৎ প্ৰকল্পটোৰ আৰম্ভণি কেৱল আমাৰ ৰাজ্যৰ বাবে নহয় সমগ্ৰ দেশৰ বাবে এক শক্তিশালী বাৰ্তা। অসমৰ শক্তিখণ্ডৰ ভৱিষ্যত বিকাশৰ দিশত আজি আমি এটা শক্তিশালী ভেটি স্থাপন কৰিছো। ৰাজ্যখনৰ ক্ৰমবৰ্ধমান শক্তিৰ প্ৰয়োজন পূৰণ

0: কৰাৰ লগতে উদ্যোগ আৰু বিনিয়োগৰ বাবে নিৰ্ভৰযোগ্য বিদ্যুৎ যোগান নিশ্চিত কৰি অসমৰ শক্তিৰ ক্ষেত্ৰত অধিক আত্মনিৰ্ভৰ কৰি তোলাত আজিৰ দিনটো সদায় সোণালী আখৰৰে লিপিবদ্ধ হৈ ৰ'ব।
1: ৰাজ্যত উদ্যোগ বিনিয়োগ আৰু অৰ্থনৈতিক বিকাশৰ গতি বৃদ্ধি পোৱাৰ লগে লগে বিদ্যুতৰ চাহিদাও বৃদ্ধি পাইছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি শক্তিখণ্ডত নতুন নতুন সময়োপযোগী উৎপাদন ক্ষেত্ৰ নিৰ্মাণত গুৰুত্ব প্ৰদান কৰা হৈছে। এই প্ৰকল্পই হাজাৰ হাজাৰ যুৱক যুৱতীৰ বাবে নিয়োগৰ সুযোগ সৃষ্টিৰ লগতে চাপৰ, ধুবুৰী আৰু পশ্চিম অসমৰ স্থানীয় অৰ্থনীতিৰ বিকাশত সহায় কৰিব বুলি তেওঁ উল্লেখ কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক জন্মোৎসৱ আজি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে। সত্ৰপীঠ মাজুলীৰ সত্ৰ নামঘৰসমূহৰ লগতে আঞ্চলিক ধৰ্মালোচনী সভাসমূহৰ উদ্যোগত শংকৰদেৱৰ জন্মোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। জিলাখনৰ বহু ঠাইত কালিৰে পৰা গুৰুজনাৰ জন্মোৎসৱ অনুষ্ঠিত হৈছে। উজনি মাজুলীৰ এলেংগী টকৌবাৰী সত্ৰত শ্ৰীৰাম ফকটিদ্বাৰ আঞ্চলিক ধৰ্মালোচনা সভাৰ উদ্যোগত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। কালি পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, নাম প্ৰসংগ, ধৰ্মধজ্জা উত্তোলন, বৰগীত, চিত্ৰাংকন আৰু দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজি মুকলি সভা, বঁটা বিতৰণী অনুষ্ঠান আৰু নিশালৈ স্থানীয় যুৱকৰ সহযোগত হৰিচন্দ্ৰ উপাখ্যান ভাওনা প্ৰদৰ্শন কৰা হ'ব। ইপিনে মধ্য মাজুলী আঞ্চলিক শংকৰদেৱ সাংস্কৃতিক সংঘৰ সৌজন্যত পুলুঙানি গাঁৱত কালিৰে পৰা চাৰিদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱৰ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত মধ্য মাজুলী আঞ্চলিক শংকৰদেৱ সাংস্কৃতিক সংঘৰ সভাপতি দিনাৰাম বৰাই সাংবাদিকৰ আগত এইদৰে কয়।
2: আমাৰ মধ্য মাজুলী আঞ্চলিক শংকৰদেৱ সাংস্কৃতিক সংঘৰ সৌজন্যত 1980 চনৰ পৰা গুৰুজনাৰ এই জয়ন্তী উদযাপন কৰি আহিছে বিভিন্ন কাৰ্যসূচীৰে। এই বছৰত আমাৰ আজি কাৰ্যসূচীত আছিল পতাকা উত্তোলন হ'ল, আজি এতিয়া দিনজোৰা বৰগীত আৰু দশমতা নৃত্য প্ৰতিযোগিতা বৰ্তমান চলি আছে আৰু কালিলৈ হ'ব আমাৰ প্ৰথমতে হ'ব ৰাতিপুৱা সাংস্কৃতিক শোভাযাত্ৰা, ভাগৱত শোভাযাত্ৰা হ'ব, তাৰপিছত নাম প্ৰসংগ হ'ব, নাম প্ৰসংগৰ পিছতে পিছৰ তিনিদিনৰ অবিৰতভাৱে ভাগৱত পাঠ হ'ব আৰু ভাগৱত পাঠৰ শুভাৰম্ভ হ'ব। এনেধৰণে এই তিনিয়া কাৰ্যসূচীলৈ আমাৰ এই কৰ্মখিনি চলি আছে।
1: শংকৰদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে গোৱালপাৰা জিলাৰ সত্ৰ নামঘৰসমূহতো আজি পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰিছে। গোৱালপাৰা চহৰৰ শ্ৰী শ্ৰী শ্যামৰায় সত্ৰত পাঁচদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিলাখনৰ বগুৱানৰ ঐতিহাসিক হাতী সত্ৰতো গুৰুজনাৰ আবিৰ্ভাৱ তিথি উদযাপন কৰা হৈছে। বাক্সা জিলাত শংকৰদেৱৰ জন্মোৎসৱৰ আয়োজনৰ বিষয়ে সবিশেষ জনাইছে জিলাখনৰ পৰা আমাৰ সংবাদদাতা দামোদৰ তালুকদাৰে।
3: এই উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আনন্দপুৰ প্ৰাথমিক শাখা, বাসুদেৱ প্ৰাথমিক শাখা, লোকপাল প্ৰাথমিক শাখা আৰু গোপালদেৱ প্ৰাথমিক শাখাৰ উদ্যোগত বাক্সা জিলাৰ আনন্দপুৰত আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ আৰু আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ কলা মঞ্চৰ 31 সংখ্যক বাৰ্ষিক অধিৱেশন আৰম্ভ হৈছে বুলি উদ্যোক্তাসকলে জানিব দিছে। কাৰ্যসূচীৰ অংশ হিচাপে আজি পুৱা বন্তি প্ৰজ্বলনে গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱৰ কাৰ্যসূচী শুভাৰম্ভ কৰে। দিনৰ 10 বজাৰ পৰা নাম আচাৰ্যসকলৰ দ্বাৰা নাম প্ৰসংগ কাৰ্যসূচী ৰূপায়ণৰ দিহা কৰা হৈছে। সন্ধিয়া বন্তি প্ৰজ্বলনৰ পিছতে আকৌ নাম প্ৰসংগৰ আয়োজন কৰা হৈছে। কাইলৈ দিহানাম প্ৰতিযোগিতা আৰু বৰগীত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আনহাতে সামৰণি দিনা পুৱা সামূহিক নাম প্ৰসংগ আৰু ভাগৱত শোভাযাত্ৰা উলিওৱা হ'ব বুলি উদ্যোক্তাসকলে সদৰি কৰিছে। উল্লেখ্য যে শ্ৰীমন্ত শংকৰদেৱ সংঘ বাক্সা জিলাৰ অন্তৰ্গত 5খন আঞ্চলিকৰ 55খন প্ৰাথমিক শাখাতে আজি গুৰুজনাৰ 578 সংখ্যক জন্ম জয়ন্তী মহোৎসৱৰ আয়োজন কৰা হৈছে।
1: বৰপেটা সত্ৰত শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে পুৱা আইসকলৰ প্ৰসংগৰ পাছত বাপসকলে প্ৰসংগ কৰে। জিলাখনৰ পাটবাউসীৰ শ্ৰী শ্ৰী শংকৰদেৱ থান সত্ৰ গুৰুজনাই বৰপেটালৈ আহি প্ৰথম বাহৰ পতা চিনপৰা ভিঠি থান সত্ৰৰ লগতে গণককুচি সত্ৰ, সুন্দৰীদিয়া সত্ৰকে ধৰি আন আন সত্ৰ নামঘৰসমূহত গুৰুজনাৰ জন্মোৎসৱৰ আয়োজন কৰা হৈছে। কোচবিহাৰৰ মধুপুৰ সত্ৰতো প্ৰভাতী বন্দনাৰে দিনজোৰা কাৰ্যসূচী আৰম্ভ হৈছে। দিনৰ ভাগত ভাগৱত পাঠ, নাম প্ৰসংগ, থিয়নাম আদি অনুষ্ঠিত হ'ব। শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা সত্ৰত কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ পালন কৰা হৈছে। কালি তাল কোবোৱা প্ৰসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্ৰসংগ পৰিৱেশনৰ লগতে চিত্ৰাংকন, থিতাতে ৰচনা লিখা, সদ অসম ভিত্তিত বৰগীত আৰু দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলাৰ বিভিন্ন সত্ৰ নামঘৰসমূহতো গুৰুজনাৰ আবিৰ্ভাৱ তিথি উপলক্ষে নাম প্ৰসংগ, কীৰ্তন, ভাগৱত যাত্ৰা আদি অনুষ্ঠিত হৈছে। লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে বিদ্যালয় শিক্ষা বিভাগে পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত শিক্ষকৰ বদলিত অনুমোদন জনাইছে। এই সন্দৰ্ভত বিদ্যালয় শিক্ষা বিভাগৰ আয়ুক্ত সচিব নাৰায়ণ কোঁৱৰে মাধ্যমিক শিক্ষা সঞ্চালকালয় আৰু প্ৰাথমিক শিক্ষা সঞ্চালকালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰখনত বদলি হোৱা শিক্ষকসকলক নতুন বিদ্যালয়ত যোগদানৰ বাবে পুৰণি বিদ্যালয়ৰ পৰা অব্যাহতি দিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে। আনহাতে যিসমূহ জিলাত নিৰ্বাচনৰ আচৰণবিধি বলবৎ হৈ আছে সেইসমূহ জিলাত আচৰণবিধি শেষ হোৱাৰ পাছতহে বিদ্যালয়ৰ পৰা অব্যাহতি দিবলৈ কোৱা হৈছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন মুক্ত নিকা আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে নগাঁও জিলা প্ৰশাসনে প্ৰস্তুতি অব্যাহত ৰাখিছে। নিৰ্বাচনী প্ৰক্ৰিয়া নিয়াৰিকৈ পৰিচালনা কৰাৰ লক্ষ্যৰে কালি জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত আৰণ্যক শইকীয়াই ষ্ট্ৰংৰুম আৰু গণনা কেন্দ্ৰ হিচাপে ব্যৱহাৰ হ'বলগীয়া দুখন শিক্ষানুষ্ঠান পৰিদৰ্শন কৰে। জিলা আয়ুক্তগৰাকীয়ে নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় আৰু দশন উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত উপস্থিত হৈ সকলো দিশ পৰ্যবেক্ষণ কৰে। ইপিনে বিজেপি বিৰোধী দল কংগ্ৰেছ AIUDFকে ধৰি বিভিন্ন ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰী পীযুষ হাজৰিকাই কালি জাগীৰোড গাঁও পঞ্চায়তৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে। উল্লেখযোগ্য যে অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাই দেশ সেৱা মন্ত্ৰৰে ৰাজহুৱা সেৱাৰ 25 বছৰ সম্পূৰ্ণ কৰিছে। সেৱা আৰু সুশাসনৰ দৃষ্টিভংগীৰে পৰিচালিত হৈ চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অবিৰতভাৱে কাম কৰি আহিছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত সৰ্বাংগীন উন্নয়ন আৰু সামাজিক সবলীকৰণৰ জৰিয়তে দেশৰ জনসাধাৰণৰ জীৱনৰ আমূল পৰিৱৰ্তন ঘটোৱাৰ প্ৰয়াস কৰা হৈছে। সেৱা সংকল্প অভিযানৰ আজিৰ খণ্ডত আমি আপোনালোকলৈ লৈ আহিছো প্ৰধানমন্ত্ৰীৰ গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনে কিদৰে বিকশিত ভাৰতৰ দৃষ্টিভংগীক কাৰ্যকৰী কৰাত সহায় কৰিছে সেই সন্দৰ্ভত বিশেষ প্ৰতিবেদন। আগবঢ়াইছে বৰপেটাৰ পৰা আমাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই।
4: ভাৰতৰ যোগাযোগ আন্তঃগাঁথনি শক্তিশালীকৰণৰ বাবে প্ৰধানমন্ত্ৰী গতিশক্তি আঁচনিখন গ্ৰহণ কৰা হৈছিল আৰু এই আঁচনিখনে অসমক প্ৰভূত পৰিমাণে উপকৃত কৰাটো নিশ্চিত হৈছে। এই আঁচনিখনৰ অধীনত উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা অসমত 6টা কাৰ্গো টাৰ্মিনেল নিৰ্মাণ কৰি থকা হৈছে। এই টাৰ্মিনেল কেইটা হাৱাইপুৰ, যোগীঘোপা, বোৱাইহাটা, কেন্দুকনা, বাছুগাঁও আৰু ছয়গাঁৱত নিৰ্মাণ কৰি থকা হৈছে। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান ধুবুৰী ফুলবাৰী দলংখনো PM গতিশক্তিৰ অধীনত নিৰ্মাণ কৰি থকা হৈছে আৰু এই দলংখন সম্পূৰ্ণ হৈ উঠিলে নদীৰ ওপৰত ভাৰতৰ আটাইতকৈ দীঘল দলংৰূপে পৰিগণিত হ'ব। 2028ত এই দলংখন সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী গতিশক্তিৰ অধীনত অসমৰ বাইহাটাত ব্যক্তিগত খণ্ডত প্ৰথমটো ৰেল ষ্টেচন নিৰ্মাণ কৰাটো এটা উল্লেখযোগ্য আন্তঃগাঁথনি নিৰ্মাণ কাৰ্য হিচাপে পৰিগণিত হৈছে। তদুপৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান পথৰ যাতায়াত ব্যৱস্থা অধিক সুচল কৰা, বৰাক নদীক কেন্দ্ৰ কৰি প্ৰায় 76 কোটি টকাৰে বৃহৎ জল পৰিবহণ প্ৰকল্প PM গতিশক্তিৰ অধীনতে ৰূপায়ণ কৰি থকা হৈছে।
1: ডিব্ৰুগড় জিলাৰ মৰাণহাটত কালি মৰাণ আৰক্ষীয়ে আলফাৰ নামত ধন দাবী কৰা অভিযোগত 2 যুৱকক আটক কৰে। মৰাণহাট আৰক্ষী আৰু চৰাইদেউৰ ভাৰতীয় সেনাই চলোৱা যৌথ অভিযানত ডিব্ৰুগড়ৰ পাৰ্থপ্ৰতিম বৰুৱা আৰু মথুৰাপুৰৰ আব্দুল সাত্তাৰ নামৰ যুৱক দুজনক আটক কৰা হয়। ধন দাবী আৰু বিভিন্ন অবৈধ কাৰ্যকলাপৰ সৈতে যুৱক দুজন জড়িত আছিল বুলি আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। জাপানৰ আইচি নাগয়াত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতে 2টা ৰূপৰ পদক অৰ্জন কৰিছে। প্ৰতিযোগিতাত মহিলাৰ 10 মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙৰ দলীয় শাখাত ইলাভেনিল ভালাৰিভান, সোনম মাস্কাৰ আৰু বিদৰ্শা বিনোদে দেশৰ হৈ এইবাৰৰ এছিয়ান গেমছৰ প্ৰথমটো পদক অৰ্জন কৰে। এছিয়ান গেমছত এইবাৰ নতুনকৈ অন্তৰ্ভুক্ত কৰা মিক্সড সমৰ কলাত সুচিকা টাৰিৱালে পদক নিশ্চিত কৰিছে। সুচিকাই মহিলাৰ পৰম্পৰাগত MMA 60 কিলোগ্ৰাম শিতানত ছেমিফাইনেলত প্ৰৱেশ কৰি পদক লাভ কৰাটো নিশ্চিত কৰে। খেলুৱৈগৰাকীয়ে আজি ছেমিফাইনেলত ছিংগাপুৰৰ টিউ হুই হুইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে এছিয়ান গেমছৰ মহিলা ক্ৰিকেটৰ দ্বিতীয়খন ছেমিফাইনেলত ভাৰতে বাংলাদেশক 114 ৰানত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে কাইলৈ হ'বলগীয়া ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব। প্ৰতিযোগিতাত আজি পুৱা ভাৰতৰ পুৰুষৰ কাবাডী দলে জাপানৰ বিৰুদ্ধে আৰু মহিলা দলে বিয়লি বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে বেডমিণ্টনত লক্ষ্য সেন আৰু ভাৰতীয় পুৰুষ দল বাংলাদেশৰ সন্মুখীন হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত চকু ফুৰাওঁ।
5: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ধুবুৰী জিলাৰ চাপৰত 48,000 কোটি টকা ব্যয় সাপেক্ষ 3,200 মেগাৱাট শক্তিসম্পন্ন তাপবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা বাতৰিটো আমাৰ অসম, দি আছাম ট্ৰিবিউন, দ্য চেণ্টিনেল, দৈনিক অগ্ৰদূতকে ধৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতৰ শিৰোনাম, চাপৰত আদানীৰ 3,200 মেগাৱাটৰ তাপবিদ্যুৎ প্ৰকল্পৰ শিলান্যাস মুখ্যমন্ত্ৰীৰ। দ্য চেণ্টিনেল কাকতৰ শিৰোনাম, CM লিজ ফাউণ্ডেশ্যন ইন ষ্টোন ফৰ 3,200 মেগাৱাট আদানী চাপৰ প্ৰজেক্ট।

0: ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ হেমকোষৰ আধাৰত ৰাভা, বড়ো, মিচিং আৰু কাৰ্বি জনজাতিৰ প্ৰায় 20,000 শব্দৰ অন্তৰ্ভুক্তিৰে সাদিন প্ৰতিদিন গোষ্ঠী আৰু হেমকোষ প্ৰকাশনৰ উদ্যোগত কালি হেমকোষ পৰিশিষ্ট শীৰ্ষক এখন শব্দকোষ উন্মোচন কৰাৰ বাতৰিটোক অসমীয়া প্ৰতিদিন কাকতে ফটো সহকাৰে প্ৰধান বাতৰিত স্থান দিছে। দিল্লী মিৰাট আঞ্চলিক দ্ৰুত ৰেল ব্যৱস্থাৰ আৰ্হিত অসমত এনে নেটৱৰ্ক গঢ়াৰ সম্ভাৱনাক লৈ এছিয়ান উন্নয়ন বেংকৰ সৈতে প্ৰাথমিক আলোচনা আৰম্ভ হোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰা বাতৰিটো অসমীয়া খবৰ কাকতে নমো ভাৰত চলিব দ্ৰুতবেগী ৰেল শিৰোনামেৰে প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে। জাতীয় কবি, শিশু সাহিত্যিক, গীতিকাৰ আনিছুজ্জামানৰ কালি মৃত্যুৰ বাতৰিটো দৈনিক অসম, দৈনিক জনমভূমি কাকতকে ধৰি প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ধুবুৰী জিলাৰ গৌৰীপুৰৰ ঐতিহাসিক হাৱামহল সংৰক্ষণ কৰি সংগ্ৰহালয় হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰি থকা প্ৰকল্পৰ কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। এই বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ সঞ্জীৱনী। বতৰ স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়, অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। চাপৰত তাপবিদ্যুৎ প্ৰকল্প উত্তৰ পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ দেশৰ বাবে এটা শক্তিশালী বাৰ্তা বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক আৱিৰ্ভাৱ তিথি উপলক্ষে ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন নিকা আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনৰ প্ৰস্তুতি অব্যাহত। লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয় শিক্ষা বিভাগৰ পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত শিক্ষকৰ বদলিত অনুমোদন। আৰু এছিয়ান গেমছত বৰ্তমানলৈ ভাৰতৰ 2টা ৰূপৰ পদক অৰ্জন। মিক্সড সমৰ কলাৰ ছেমি ফাইনেলত আজি সুচিকা তাৰিৱাল ছিংগাপুৰৰ প্ৰতিদ্বন্দ্বীৰ মুখামুখি। আমাৰ এতিয়া বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: ngakirapen nanglitum arju iklongji. Lapen akashwani dipu ajay meke doan karjudunji apan ada porphai phoram minute phokke ba porpen ajo porphai kep an. FM ben alongpen megahertz phairoi sira tokbora sirkep lapen news on air a eba kirapen da nanglitum arju longikji. Lapen an parta kachini jiapan Facebook, Twitter, Instagram, YouTube along penta nanglitum Akashwani dipu along humri damiktame. Kenang sot kapachini alam jirke laponik jotlo.
1: Oi bakhalao.
2: Mesinot kapuro khagote check kori suwa nai niki.
1: Kholao kholao oi bakhalao. এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে আৰ বি আই ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। আৰ বি আই কয় জানি লওক, সতৰ্ক হৈ ৰওক।

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এই ঘণ্টাৰ মুখ্য বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি চন্দ্ৰপুৰত ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি উত্তৰ গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প পৰিদৰ্শন কৰি ইয়াৰ অগ্ৰগতিৰ বুজ লয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত হ'বলগীয়া ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 81 সংখ্যক অধিৱেশনত ভাৰতীয় প্ৰতিনিধি দলক নেতৃত্ব দিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক জন্মোৎসৱ আজি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে। লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত শিক্ষকৰ বদলিত অনুমোদন জনাইছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি NSSৰ স্বচ্ছতা কাৰ্য পৰিকল্পনাৰ অন্তৰ্গত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰিষ্কাৰ অভিযান শীৰ্ষক এখন সজাগতা সভা আৰু স্বচ্ছতা কাৰ্যসূচী কালি অনুষ্ঠিত হয়। ডিমা হাছাও জিলাৰ উমৰাংছত অহা 24 ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ৰ বিশ্ব পৰ্যটন দিৱস পালন কৰা হ'ব আৰু জাপানত অনুষ্ঠিত এছিয়ান গেমছত পুৰুষৰ 10 মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙত ভাৰতৰ হিমাংশু ধিলনে 252.4 পইণ্টেৰে ৰূপৰ পদক আৰু ৰুদ্ৰাংশ পাটিলে 230.9 পইণ্টেৰে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। আমাৰ এই ঘণ্টাৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 5:15 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যজুৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 508 সংখ্যক আবিৰ্ভাৱ তিথি উলহ মালহেৰে পালন, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চন্দ্ৰপুৰত ইছৰোৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন, সন্দেহযুক্ত নাগৰিকে পাছপৰ্ট লাভ কৰা ঘটনাৰ তদন্ত কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অসম আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ, নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে জিলা আয়ুক্তৰ পৰ্যালোচনা বৈঠক আৰু এছিয়ান গেমছৰ 10 মিটাৰ এয়াৰ ৰাইফলছৰ দলীয় শাখাত ভাৰতৰ ৰূপৰ পদক অৰ্জন। নমস্কাৰ, বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক জন্মোৎসৱ ৰাজ্যৰ বিভিন্ন ঠাইত উলহ মালহেৰে পালন কৰা হৈছে। এই উপলক্ষে সত্ৰপীঠ মাজুলীৰ সত্ৰ নামঘৰসমূহৰ লগতে আঞ্চলিক ধৰ্মালোচনা সভাসমূহৰ উদ্যোগত বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে। জিলাখনৰ বহু ঠাইত কালিৰে পৰা গুৰুজনাৰ জন্মোৎসৱ অনুষ্ঠিত হৈছে। উজনি মাজুলীৰ এলেঙি টকৌবাৰী সত্ৰত শ্ৰীৰাম ভকতীদ্বাৰ আঞ্চলিক ধৰ্মালোচনা সভাৰ উদ্যোগত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। কালি পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, নাম প্ৰসংগ, ধৰ্ম ধ্বজা উত্তোলন, বৰগীত, চিত্ৰাংকন আৰু দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজি মুকলি সভা, বঁটা বিতৰণী অনুষ্ঠান আৰু নিশালৈ স্থানীয় যুৱকৰ সহযোগত হৰিশ্চন্দ্ৰ উপাখ্যান ভাওনা প্ৰদৰ্শন কৰা হ'ব। বিশ্বনাথ জিলাৰ শংকৰদেৱ সংঘৰ বিশ্বনাথ আঞ্চলিক নামঘৰতো আজি দিনজোৰা কাৰ্যসূচীৰে গুৰুজনাৰ আবিৰ্ভাৱ তিথি পালন কৰা হৈছে। বিশ্বনাথ সমষ্টিৰ বিধায়ক পল্লৱ লোচন দাসে আজি বিশ্বনাথ চাৰিআলিত পুনৰ নিৰ্মাণ কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আঞ্চলিক নামঘৰ উদ্বোধন কৰি এইদৰে কয়।
1: পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱৰ আজি আবিৰ্ভাৱ তিথি আৰু এই আবিৰ্ভাৱ তিথিৰ শুভ মুহূৰ্তত আমি সকলো একত্ৰিতভাৱে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আঞ্চলিক নামঘৰ বিশ্বনাথত আমি সকলো আহিছোঁ। গুৰুজনাৰ প্ৰতি আমি ভক্তি নিবেদন কৰিছোঁ আৰু ৰাইজৰ পৰা আমি আশীৰ্বাদ লৈছোঁ। আজিৰ এই দিনটোতে আমি ইয়াত খুব সুন্দৰভাৱে ইয়াৰ সকলোৱে মিলি এই নামঘৰ ভাগ নিৰ্মাণ কৰা হৈছে। আমাৰ পৌৰসভাৰ তৰফৰ পৰা এই নামঘৰ ভাগত কিছু সহযোগিতা আগবঢ়োৱা হৈছে। ইয়াৰ টাইলছৰ কাম কৰা হৈছে, কিছু আনুষংগিক কাম কৰা হৈছে। আমাৰ লক্ষ্য যে প্ৰতিটো নামঘৰ সৰ্বাংগ সুন্দৰ হওক।
0: ইপিনে মধ্য মাজুলী আঞ্চলিক শংকৰদেৱ সাংস্কৃতিক সংঘৰ সৌজন্যত পুলুঙানী গাঁৱত কালিৰে পৰা 4 দিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱৰ আয়োজন কৰা হৈছে। শংকৰদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে গোৱালপাৰা চহৰৰ শ্ৰী শ্ৰী শ্যামৰায় সত্ৰত 5 দিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিলাখনৰ বগুৱানৰ ঐতিহাসিক হাতী সত্ৰতো গুৰুজনাৰ আবিৰ্ভাৱ তিথি উদযাপন কৰা হৈছে। বৰপেটা সত্ৰত শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে পুৱা আইসকলৰ প্ৰসংগৰ পাছত বাপসকলে প্ৰসংগ কৰে। জিলাখনৰ পাটবাউসীৰ শ্ৰী শ্ৰী শংকৰদেৱ থান সত্ৰ গুৰুজনাই বৰপেটালৈ আহি প্ৰথম বাহৰ পতা চিনপৰা ভিঠি থান সত্ৰৰ লগতে গণককুচি সত্ৰ, সুন্দৰীদিয়া সত্ৰকে ধৰি আন আন সত্ৰ নামঘৰসমূহত গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। বাক্সা জিলাৰ কালপানী নামঘৰতো আজিৰে পৰা 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। এই উপলক্ষে

0: ৰাতিপুৱা অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে এটা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। ইয়াৰ পাছত অঞ্চলটোৰ ৰাইজে নামঘৰত যথাৰীতি নাম প্ৰসংগ আৰু ধৰ্মীয় ৰীতি নীতিৰে মহাপুৰুষজনাৰ জন্মোৎসৱ পালন কৰে। জন্মোৎসৱৰ পৰৱৰ্তী বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত উদ্যোক্তাসকলৰ তৰফৰ পৰা জগন্নাথ বৰ্মনে এইদৰে কয়।
1: আমি অন্যান্য বছৰৰ দৰে এই বছৰো কালপানী শংকৰ সৰণী সংঘৰ সৌজন্যত কালপানী আঞ্চলিক নামঘৰত তিনিদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578তম জন্মোৎসৱ উদযাপন কৰিব ওলাইছো আৰু ইতিমধ্যে ৰাতিপুৱা নাম প্ৰসংগ, তাৰপিছত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আৰু আমাৰ যি বাৰেৰহণীয়া সাংস্কৃতিক এই শোভাযাত্ৰা আৰম্ভ হৈছে। আমাৰ বিটিচিৰ সন্মানীয় ইএম আক্তাৰা বাইদেউ আহি ইয়াৰ শুভ উন্মোচন কৰিছে আৰু এতিয়াও শোভাযাত্ৰা ঘূৰি আহি আমাৰ নামঘৰ প্ৰাংগণ পোৱা নাই। আৰু ইতিমধ্যে আমাৰ ইয়াত ভাগৱত চলি আছে নামঘৰত আৰু আবেলি বন্তি প্ৰজ্বলন আছে সন্ধিয়া, তাৰপিছত ৰাতি দুটা নাম দল ইয়াত আমন্ত্ৰণ কৰা হৈছে।
0: কোচবিহাৰৰ মধুপুৰ সত্ৰ, শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা সত্ৰ, ডিব্ৰুগড় জিলাৰ বিভিন্ন সত্ৰ নামঘৰসমূহ আৰু গোলাঘাট জিলাৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত পুৱাৰে পৰা গুৰু বন্দনা আৰু নাম প্ৰসংগ তথা বিভিন্ন কাৰ্যসূচীৰে মুখৰ হৈ পৰে। গুৱাহাটী মহানগৰীৰ নামঘৰসমূহতো আজি দিনজোৰা কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ঋতুপৰ্ণা বৰাৰ পৰা।
2: মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মায় আজি চন্দ্রপুরত ভারতীয় মহাকাশ গবেষণা প্রতিষ্ঠান ইসরোর উন্নত রাডার গবেষণা কেন্দ্রের আধারশিলা স্থাপন করে। নেত্রা প্রকল্পের অংশ হিসাবে নির্মাণ হবলগীয়া এই অত্যাধুনিক কেন্দ্রটে মহাকাশত থকা বিভিন্ন উপাদানের গতিবিধি নিরীক্ষণের ভারতের গুরুত্বপূর্ণ মহাকাশ সম্পদসমূহ সুরক্ষিত রখার ক্ষমতা অধিক শক্তিশালী করব। মুখ্যমন্ত্রী ডঃ শর্মায় কয় যে এসময়ত দেশের প্রধান প্রযুক্তি কেন্দ্রসমূহৰ পৰা বহু দূরত বলে বিবেচিত হওয়া অসমৰ ভূমিত এনে অত্যাধুনিক রাষ্ট্রীয় আন্তঃগাঁথনি গঢ় লৈ উঠাটো রাজ্যবাসীৰ বাবে সন্তুষ্টিৰ বিষয়।
3: রাজ্য চৰকাৰৰ কেবিনেটত আমি সিদ্ধান্ত লৈছিলো যে আমি ইসরোর এই রাডার স্টেশন নির্মাণৰ বাবে 200 বিঘা মাটি চন্দ্রপুরত আমি দিম। আৰু আজি মই অত্যন্ত গৌৰৱান্বিত যে আমাৰ ইসরো প্রধানমন্ত্রী নরেন্দ্র মোদী ডাঙৰীয়া আৰু ইসরোর অধ্যক্ষ নারায়ণন ডাঙরিয়ায় এই প্রকল্পটির কাম দ্রুতগতিত আগবাই লৈ গল। আর তেখেতে অলপ আগতে আমাক ইয়াত কৈছে যে মেগ বা ক্লাউডক গবেষণা কৰিব পৰা প্ৰথম রাডার ইয়াতে ফেব্রুয়ারি মাহতে স্থাপন কৰিবৰ বাবে ইসরোয়ে ব্যবস্থা লৈছে।
2: ডক্টৰ শর্মায় এই কৌশলগত রাষ্ট্রীয় প্রকল্পৰ বাবে অসমক বাছনি কৰি ভাৰতৰ মহাকাশ আৰু প্ৰযুক্তিৰ মানচিত্ৰত নতুন স্থান প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে এগৰাকী সন্দেহযুক্ত নাগৰিকে পাছপোৰ্ট লাভ কৰা ঘটনাৰ তদন্ত কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক নিৰ্দেশ প্ৰদান কৰিছে। 45 দিনৰ ভিতৰত তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কুমাৰ মেধি আৰু ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ডৰ বিচাৰপীঠে নিৰ্দেশনাত সন্নিৱিষ্ট কৰে। উল্লেখযোগ্য যে দক্ষিণ হালমৰা মানকাছাৰ চালেকা খাতুন নামৰ এগৰাকী মহিলাক জিলাখনৰ এখন বিদেশী ন্যায়াধীকৰণে বিদেশী হিচাপে ঘোষণা কৰে। যোৱা 3 জুনত বিদেশী ন্যায়াধীকৰণৰ এই ৰায়ক প্ৰত্যাহ্বান জনাই চালেকা খাতুনে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰে। এই আবেদনখনৰ শুনানি কালতে উচ্চ ন্যায়ালয়ে বিদেশী সংক্ৰান্তীয় গোচৰ ৰুজু হৈ থকা অৱস্থাত চালেকা খাতুনে 2018 চনৰ 5 অক্টোবৰত পাছপোৰ্ট লাভ কৰা তথ্যৰ ওপৰত দৃষ্টি নিবদ্ধ কৰে। সন্দেহজনক নাগৰিকগৰাকীয়ে কেনেদৰে গোচৰ ৰুজু হৈ থকা অৱস্থাত পাছপোৰ্ট লাভ কৰিলে সেই সন্দৰ্ভত উচ্চ ন্যায়ালয়ে অসম আৰক্ষী সঞ্চালক প্ৰধানক তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাত বিত্তীয় যোগান শীৰ্ষক সন্মিলনৰ কৃষিখণ্ড ৰূপান্তৰৰ বাবে বিত্তীয় সাহায্য শীৰ্ষক অধিৱেশনত যোৱা শনিবাৰে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশগ্ৰহণ কৰে। দুদিনীয়া সন্মিলনৰ সামৰণিৰ দিনা অধিৱেশনত অংশ লৈ শ্ৰীমল্লবৰুৱাই কৃষিখণ্ডৰ বিত্তীয় সহায়ৰ ক্ষেত্ৰত অঞ্চলভিত্তিক দৃষ্টিভংগী গ্ৰহণ, প্ৰাতিষ্ঠানিক ঋণৰ পৰিসৰ বৃদ্ধি আৰু উৎপাদনৰ পৰা ৰপ্তানিলৈ সুদৃঢ় মূল্য শৃংখল গঢ়ি তোলাৰ পোষকতা কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বিত্তমন্ত্ৰীসকলৰ উপস্থিতিত অনুষ্ঠিত অধিৱেশনত শ্ৰীমল্লবৰুৱাই অসমৰ কৃষিখণ্ডৰ বিশেষ সম্ভাৱনা আৰু ভৌগোলিক বৈশিষ্ট্যৰ সৈতে সংগতি ৰাখি বিত্তীয় নীতি প্ৰস্তুত কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে।

0: লগতে অসমৰ সামগ্ৰিক অৰ্থব্যৱস্থা উন্নয়নৰ পৰিকল্পনা আদি বিষয়ৰ ওপৰতো আলোকপাত কৰে। নতুন দিল্লীৰ আইটিঅ'ৰ ইন্দিৰা গান্ধী ইনড'ৰ ষ্টেডিয়ামত কালি অনুষ্ঠিত হৰতালিকা তীজ মহোৎসৱ 2026ত নেপালীভাষী গোৰ্খা সম্প্ৰদায়ৰ লোকসকলৰ সংস্কৃতি, পৰম্পৰা আৰু সামূহিক পৰিচয়ৰ দিনজোৰা উৎসৱ অনুষ্ঠিত হয়। দিল্লী চৰকাৰৰ সহযোগত হাছৰৌ স্বাভিমান ট্ৰাষ্টৰ দ্বাৰা এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। অনুষ্ঠানত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, কেবিনেট মন্ত্ৰী কপিল মিশ্ৰ তথা যোগ গুৰু বাবা ৰামদেৱ উপস্থিত থাকে। সমাৱেশত অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম টামাঙে কয় যে তীজ কেৱল এটা উৎসৱেই নহয়, বৰঞ্চ এয়া আস্থা, পৰম্পৰা, সংস্কৃতি আৰু নিজৰ শিপাৰ সৈতে সংযোগ স্থাপন কৰা এক আৱেগিক হেতু। এই কাৰ্যসূচী বাস্তৱায়িত কৰি তোলাৰ বাবে শ্ৰীটামাঙে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, মন্ত্ৰী কপিল মিশ্ৰ, যোগগুৰু বাবা ৰামদেৱ তথা আচাৰ্য বালকৃষ্ণক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰীটামাঙে নতুন প্ৰজন্মৰ মাজত সাংস্কৃতিক সম্পৰ্ক ধৰি ৰখাৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি কয় যে এই উৎসৱ সংস্কৃতি, পৰম্পৰা আৰু একতাৰ মহোৎসৱ হিচাপে পৰিগণিত হৈছে। হাইলাকান্দি জিলাৰ পাঁচগ্ৰামৰ ধলেশ্বৰ জিৰ' পইণ্টত আজি জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায়। প্ৰাপ্ত তথ্য অনুসৰি অঞ্চলটোত উত্থাপন হোৱা ভূমি দখলৰ অভিযোগৰ ভিত্তিত আজিৰ এই উচ্ছেদ অভিযান চলোৱা হয়। উল্লেখযোগ্য যে পৰহি বিধায়ক ডাঃ মিলন দাসে প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে ঘটনাস্থলী পৰিদৰ্শন কৰিছিল। ওদালগুৰি জিলাৰ কৃষি বিভাগৰ অধীনত মাজবাট কৃষিখণ্ডৰ অন্তৰ্গত ওৰাঙত কেন্দ্ৰীয় আঁচনি আত্মা কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থাৰ উদ্যোগত এখন কৰ্মশালা অনুষ্ঠিত হয়। ব্যৱহাৰিক প্ৰশিক্ষণ তথা প্ৰয়োগাত্মক কৰ্মশালাখনত গ্ৰাম্য অৰ্থনীতি সবলীকৰণ আৰু মহিলাসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। এই উদ্দেশ্যে খাদ্য সুৰক্ষাৰ বাবে কৃষিভিত্তিক শাক পাচলিৰ বৈজ্ঞানিক মূল্য সংযোজন আৰু স্বাস্থ্যসন্মত আচাৰ প্ৰস্তুতকৰণ প্ৰণালী সন্দৰ্ভত মহিলাসকলক প্ৰশিক্ষণ দিয়া হয়। কৰ্মশালাত ওৰাং অঞ্চলৰ বিভিন্ন আত্মসহায়ক গোটৰ 30গৰাকী উদ্যমী মহিলাই অংশগ্ৰহণ কৰে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ পৰৱৰ্তী অংশ শুনক। জিন্তিৰাণী ডেকাৰ পৰা।
1: নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত নগাঁও নিৰ্বাচনী জিলাত আসন্ন উপ নিৰ্বাচন সুচাৰুৰূপে আৰু শৃংখলাবদ্ধভাৱে সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত আৰণ্যক শইকীয়াৰ অধ্যক্ষতাত জিলাখনৰ মাণ্ডলিক বিষয়া আৰু খণ্ড বিষয়াসকলৰ এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত নিৰ্বাচনী প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে মাণ্ডলিক আৰু খণ্ড বিষয়াসকলে ক্ষেত্ৰ পৰ্যায়ত পাব পৰা নানা ধৰণৰ সুবিধা, অসুবিধা আৰু প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰা হয়। ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ ভৌগোলিক স্থিতি, যোগাযোগ ব্যৱস্থা, সুৰক্ষা সংক্ৰান্তীয় দিশসমূহৰ বুজ লৈ জিলা আয়ুক্ত বিষয়াসকলক সময়মতে প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। এই বৈঠকত তেওঁ ভোটগ্ৰহণ কেন্দ্ৰসমূহত পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা, সুৰক্ষামূলক সীমা প্ৰাচীৰ, খোৱাপানী, শৌচাগাৰ আৰু পথ যোগাযোগ ব্যৱস্থা সুনিশ্চিত কৰিবলৈ বিশেষ আহ্বান জনায়। বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত, শিক্ষা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ লগতে জিলাখনৰ ৰাজহ চক্ৰ বিষয়া উপস্থিত থাকে। বাক্সা জিলাৰ হালবাৰী মহকুমাৰ অন্তৰ্গত নৰসিংবাৰীৰ পল্লানৈত গা ধুবলৈ গৈ আজি দুজন কিশোৰৰ সলিল সমাধি ঘটে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে নদীখনত জলকেলি কৰিবলৈ অহা তিনিজন বন্ধুৰ দুজনৰ থিতাতে মৃত্যু ঘটে। মৃত্যু হোৱা কিশোৰ দুজন সৰুপেটা কাহাৰপাৰাৰ মুন দাস আৰু দিগন্ত কলিতা বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। স্থানীয় ৰাইজৰ সৈতে মিলি আৰক্ষীয়ে দুয়োজন কিশোৰৰ মৃতদেহ উদ্ধাৰ কৰিছে। জাপানৰ আই চি নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত পুৰুষৰ 10 মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙত ভাৰতৰ হিমাংশু ধিলনে 252.4 পইণ্টেৰে ৰূপৰ পদক আৰু ৰুদ্ৰাংশ পাটিলে 230.9 পইণ্টেৰে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। ইয়াৰ পূৰ্বে হিমাংশু ধিলন, পাৰ্থ মানে আৰু ৰুদ্ৰাংশ পাটিলেৰে গঠিত ভাৰতীয় দলটোৱে 10 মিটাৰ এয়াৰ ৰাইফলছৰ দলীয় শাখাত ৰূপৰ পদক অৰ্জন কৰে। ইফালে মিক্সড সমৰকলাৰ মহিলাৰ 60 কিলোগ্ৰাম শাখাৰ ছেমি ফাইনেলত সুচিকা টাৰিৱালে ছিংগাপুৰৰ টিউ হুই হুইনৰ হাতত 0-2 ফলাফলত পৰাজয় বৰণ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এছিয়ান গেমছ 2026ৰ মিক্সড সমৰকলাত ব্ৰঞ্জৰ পদক দখল কৰি ইতিহাস ৰচাৰ বাবে সুচিকা টাৰিৱালক অভিনন্দন জনাইছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই এছিয়ান গেমছৰ 2026ৰ মিক্সড সমৰকলাৰ মহিলাৰ 60 কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে সুচিকা টাৰিৱালক অভিনন্দন জ্ঞাপন কৰিছে। ইপিনে এছিয়ান গেমছৰ মহিলা ক্ৰিকেটৰ দ্বিতীয়খন ছেমি ফাইনেলত ভাৰতে বাংলাদেশক 114 ৰাণত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে কাইলৈ হ'বলগীয়া ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব।

ভাৰতৰ মহিলা বেডমিণ্টন দলেও কাজাখাস্তানক 3-0 ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আনহাতে ভাৰতীয় পুৰুষ হকী দলে এছিয়ান গেমছত জয়েৰে অভিযান আৰম্ভ কৰিছে। মঙ্গলদৈৰ বিশিষ্ট সমাজকৰ্মী বিপিন চন্দ্ৰ দাসৰ আজি পুৱা নিজ বাসগৃহত 82 বছৰ বয়সত মৃত্যু হয়। মঙ্গলদৈৰ 3 নম্বৰ ৱাৰ্ড নিবাসী প্ৰয়াত দাস মঙ্গলদৈ সনাতন ধৰ্মসভা, ৰাম জানকী মন্দিৰ, 3 নম্বৰ ৱাৰ্ড দুৰ্গা পূজা উদযাপন সমিতি, মঙ্গলদৈ নগৰ শ্মশান পৰিচালনা সমিতিৰ অন্যতম উদ্যোক্তা হিচাপে সেৱা আগবঢ়াইছিল। সমাজকৰ্মীগৰাকীৰ মৃত্যুত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, মন্ত্ৰী নীলিমা দেৱী, বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, প্ৰাক্তন মন্ত্ৰী বসন্ত দাস আদিকে ধৰি বিভিন্ন ব্যক্তি আৰু অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰে। আজি দুপৰীয়া মঙ্গলদৈ টেঙাবাৰী শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন হয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যজুৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক আবিৰ্ভাৱ তিথি উলহ মালহেৰে পালন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চন্দ্ৰপুৰত ইছৰোৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন। সন্দেহযুক্ত নাগৰিকে পাছপৰ্ট লাভ কৰা ঘটনাৰ তদন্ত কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অসম আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ। আৰু এছিয়ান গেমছৰ 10 মিটাৰ এয়াৰ ৰাইফলছৰ দলীয় শাখাত ভাৰতৰ ৰূপৰ পদক অৰ্জন। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।